শব্দ রসুল্লাহ সাল্লাহ ওসলম ইন বৈন রজুলি ও বৈন শিরকি ওয়াল কুফরি তারকা সালাহ। Sesungguhnya batas antara seseorang dengan kesyirikan dan kekufuran adalah meninggalkan solat. Hadis riwayat Imam Muslim.